0: এতক্ষণ লোকগীতি শুনলেন চন্দনা চৌধুরীর পরিবেশনায় আকাশবাণী শিলচর।
1: एक जमाने से कहानी है सुना रही आकाशवाणी।